0: ओ दिरने रंगूरिया आओ यान फे
1: मान शुए वाच है ये शुर तिक्रा समानु तफाज या
0: आई तो कुमु
1: ये फाफाटा मास ने ना तुंडिया ना रेका मास ना उस पुआ पुआ
2: सोरने ना नंदेजे ता ओल से ना तो तेता लो फाम बावना तिंजाम तो रखती है
0: एंट कुने रंगूरिया मारने तो कुछ जानते नहीं रानी उसान fa ahoana marina ty fiarahana ity e mety lamina tsara ihany ve sa ahoana ny fahitana ho azy ao
1: aza matahotra nareo e andrasa aloha za anamasina fanafody kely any anareo tendrimbohatra roa ambin'ny folo
3: masina ozy masina
1: any anareo razambe any rehetrarehetra
3: masina ozy masina
1: indrety izao mivalitra nga hitadiany any an-tanatrehanareo
3: Kuzo masna.
2: Ye, te awana masen. Ipoka tsara vene fere.
1: Chai, chai, chai, chai, chai. Mi ishma nunta fadja om nareo wa. Awa chan nareo minji. Nu ishanya, milanjetu masen. Lap shira epake. Kisa tukanduku ru. Fula rayet. Milatir nahenya nareo wa. Milatofa natcha masen. Anala nandre uta fadja natcha nareo manji.
0: Dia ahoana izany? Dia mety hipoaka ihany ve ilay afera? Ilay vato sy merikiraka? Sao mantsy dofotra eo ka anahiranako? Sady tena betsaka ny zavatra tadiavin'ny masikany tamin'itin'izay mitoraka atika?
1: Ohatra e, masina ohatra. Aza matahotra raham-panarivon'ny vady fa tena hipoaka be mihitsy io aferanareo io a. Sady ampafiry ny vola azonareo koa moa mba angatrahany masina aminareo e. Sanga ty alalan'ny zany fa rehefa tonga fotsiny gisa sy ny volabe anareo dia anao fety kely za sy ny zafy keliko e ala izy kely mianadasa e ese e tsy malala rangory agnaty anisany mitonatonana fotsiny aty